0: क्लास तुम कफाफ ही
1: निसराई बंदे इंजे तिन्या तमसान निरुचा का सुबह बाबोका तान तिन्वे आ सतीन अंतानी निन्नमु दामनु आ मतुगनो आ निरुचा का सुबह बाबोका तियम नि बातफिनरान दे जावा रातसिनिशा बातफिनरान लेसिनिशा दे यू तुयरानी उजान यानिशा नमुला फुलकु लुए फियाइना अन्यंता Fenana ni tsa, liwi famat tamtan. De iu zania nantani ni uraimande ni wawe, yine muzani ne dana tuti jowe, zatia a mal su, zavata ni aina kusina asku tatia mbatu fina rana. Zatia ratsinisha na batu fina rana ratsinisha. De uzi zile raimande ni we, yeno uzi ya, mapatia ya, ni ftirna kundu. Ftirna kundu zile famande, sama kan yang zaman masa dulu, dia faham lu tu veteran rana sekarang ni muncir, nvun, dia mcerin tan puirin, simcin tu seluruh fumbulan yakat. Zeus itu faham tak konoti, dia tewa nuncin tato ceku lewe manoval babin, manoval babin. Dia yuzan ni ni verkuwe, irpana manusia, atan etan. Fa tamze ftonze tsapa koa valva bena kay le izy fa satria mbola za mbola tamin'ny valomby fotona dia nomendiny men fiaramonina ingapana dia mamerina dia nanatra fianarana teny amin'ny université dia mamerina misedra ny lista any amin'ny setiny fanaovana fitondrana ny teniny olona fitondrana ny teniny olona zany zay zany no zay ny heverako ny tenako a fa tsy olombavan'olona ny fiheverako ny tenako fa mpitondra teny
0: saotra tomboko lahy saotra tomboko vavy.